0: মন্ত্ৰণালয়ে 2083 চন ভিত 11-12 গতি স্থানীয় দুখুমু নগৰপালিকা 10-3 নিৰ্মাণ কৰি অৰ্জুন চুৰিং কুম্ভা তথা সেৱা কেন্দ্ৰ ত্ৰদী ধৰ্ম গুৰুপুংকু টিমা থৰচুং মহকুশু জীৱাঠ ৰাপ্ৰী প্ৰাণ প্ৰতিষ্ঠা ঝিংসা পূজা মানিকু অদুষ্টি কুৱাং বুলি ভয় কৰা আমাতোবা দাসু ভাই দিদি বহিনী লগায়ত ইষ্টমিত্ৰ সম্পূৰ্ণমা জানকাৰীকু লাগি এছএ সূচনা মাৰফত হাৰ্দিক অনুৰোধ প্ৰদৰ্শন সাথে ৰাপ্ৰী প্ৰাণ প্ৰতিষ্ঠান কাৰ্যক্ৰমত পালন ভৈ অদুষ্টি কুৱাং প্ৰসাদ গ্ৰহণ কৰি বিৰহা সম্পূৰ্ণমা এছএ সূচনা মাৰফত হাৰ্দিক অনুৰোধ কৰিছ
1: 11 গতিকু দিন বুদ্ধ বাচন গ্ৰন্থ কাৰ্যৰ বাচন গৰে ৰ 12 গতিকু দিন ৰাপ্ৰী প্ৰাণ প্ৰতিষ্ঠান ঝুংসা পূজা মাৰিকু অদুষ্টি কুৱাং বুলি ভয় কৰিছ
0: জাংগ শেরপা অধ্যক্ষ মৌমি শেরপা কোষাধ্যক্ষ নীল শেরপা সচিব এবং সম্পূর্ণ ভুম্বা পরিবার সোনু দুখুন্ডা নগরপালিকা দশ সোনুখুন্ডে
1: প্রতিষ্ঠান ঝুংসা পূজা মারেকো অবস্থিত ওয়াং হয়ে ভয় করছে
0: জাংগ শেরপা অধ্যক্ষ মৌমি শেরপা কোষাধ্যক্ষ নীল শেরপা সচিব এবং সম্পূর্ণ ভুম্বা পরিবার সোনু দুখুন্ডা নগরপালিকা দশ সোনুখুন্ডে
2: यौन हिंसाबाट बचौ र बचाउ यौनजन्य हिंसा सामाजिक अपराध हो बालबालिका यौनजन्य हिंसाको जोखिममा हुन सक्छन् हिंसा छिमेकी आफन्त साथीभाइ परिचित नातेदार र जोसुकीबाट हुन सक्छ अभिभावकले आफ्ना छोराछोरीको व्यवहार ख्याल राखौं बालबालिकाको चालचलन पानी बेहोरा अभिभावक परिवर्तन आएको हुन सक्छ त्यस्तो पाइने उनीहरूसँग तत्काल कुरा गरौं बालबालिकासँग नियमित सम्वाद गर्ने गरौं
3: आन्तरिक मामिला तथा कानून मन्त्रालय कोशी प्रदेशद्वारा जनहितमा जारी सन्देश